kupi pisi kiror kapar jujima chethan pon meksineng porphai program nit ke papor kangdu kardomalun arju eklongji porphai program nit pli ke papor karbi lunbarim arju eklongji porphai troksi ramit ke papor toklang achai mek arju eklongji পৰফাই ট্ৰক্সিৰা মিনিট প্লি কেপ আপৰ লুনচিটো আৰ্জুইক লংজি পৰফাই নেৰকেপৰা মৃত হম কেপ আপৰ কাৰ্বি লামাৰ জানা লুন আৰ্জুইক লংজি পৰফাই চিৰকেপৰা মিনিট ক্ৰেপ হপৰ হিন্দী গজলা লুন আৰ্জুইক লংজি পৰফাই চিৰকেপৰা মিনিট প্লি কেপৰা ফপৰ ইংলিছ আলুন আৰ্জুইক লংজি পৰফাই কেপৰা মিনিট ক্ৰেপ হপৰ লামে ৰাজাই মেক আৰ্জুইক লংজি পৰফাই কেপৰা মৃথম কেপ আপৰ আছামিজ লামাৰ জানালুন আৰ্জুইক লংজি পৰফাই ক্ৰেইচি আপৰ চোৱাৰ লোৱা চি আং টঙাজাই মেক আৰ্জুইক লংজি পৰফাই ফ্লিৰা মৃথম কেপ আপৰ ডিমাচা লিৰমিয়ালুন আৰ্জুইক লংজি পৰফাই ফ্লিৰা মিনি ফ্লি কেপৰা ফপৰ বড়ো লিৰমিয়ালুন আৰ্জুইক লংজি পৰফাই ফৱাপৰ ৰং ৰূপা জাইমেক আৰ্জুইক লংজি পৰফাই ফৰা মিনি থমকে প্ৰাইচিয়া পৰ কাৰ্বি লুনবাৰিম আৰ্জুইক লংজি পৰফাই ফৰা মিনিট ফকে পাপৰ আকাশবাণী ডিফু ষ্টেচন আলং পেনকাপাচে টাক চেং কেনাং সত আরানি আজাইমেক আলং পচেতন দুনসি রক্ষা বন্ধন কাতালন কেনাং সত আপুথা স্যামসন ইং টি পেনলাম জির কেথান আর্জুইক লংজি পরফাই ট্রক অপর আকাশবাণী ডিফু স্টেশন আলং পেনকা পচেটাক চেং পিনি আলাম জর আজাইমেক আংডেং আলং প্রিন্টিং আচোকাম কেক্লেম আসায়ামো অপুথা ধনী রং ভার লাপেন হুটবাং পি হুনালি তেরন পিয়াংবং চিহু চিপুত আর্জুইক লংজি পরফাই ঠগ্রাম নিথম কে পাপর হিন্দি লামার জান কালিয়ালুন আর্জুইক লংজি পরফাই ট্রক্সিয়াপর কার্বি দেট লং রিচিং হনালুন আর্জুইক লংজি পরফাই ট্রক্সিরা মিট ক্রেপ হপর আসামিস লামার জান কালিয়ালুন আর্জুইক লংজি পৰফাই ট্ৰক্সিৰা মৃত হম কেপ আপৰ অপ্ৰাণা জাইমেক আৰ্জুইক লংজি পৰফাই নেৰ কেপ আপৰ আছাম ইংলিছ আলুন আৰ্জুইক লংজি পৰফাই নেৰ কেপৰা মৃত ক্ৰেপ হপৰ পিনিয়ালাম জোৰা জাইমেক আংডেং আলং আকাশবাণী ডিফু ষ্টেচন আলং পেন কাপচে টাক চেং গৌতম ইংটি লাপেন হুটবাং হারমোনি বেয়ং বং চিহু চিপুত আর্জুইক লংজি পরফাই সিরকেপরা মিট ক্রেপ হপর ইংলিশ আলামজির আর্জুইক লংজি পরফাই সিরকেপরা মৃত হম কেপ আপর ইনুট পেনাসে আলুনা জাইমেক আর্জুইক লংজি লাপন হেলু পিনি আ ট্রান্সমিশন আলং কেরত কাপার জুজি আজাইমেক কে নন ষ্টুডিঅ' ঘূৰিয়াপৰ পৰফাই ট্ৰকৰা মিনিট ফৰ দেলহি পেন কাপাচেটা ইংলিছ আলাম পেন বিৰতা আৰ্জুলং ইকপ'

লোকপিয়লৰ প্ৰথম পৰ্যায় গৃহ তালিকা আৰু গৃহপিয়ল অৰ্থাৎ আপোনাৰ ঘৰৰ গণনা হ'ব। আহক আপোনাৰ সহযোগিতাৰ দ্বাৰা ইয়াক সফল কৰোঁ আৰু বিকশিত ভাৰত 2047ৰ দিশে আৰু এটা খোজ আগবাঢ়ো।

এয়া আকাশবাণী গুৱাহাটী পুৱা আঞ্চলিক বাতৰি খাই খাই বাতৰিসমূহ হ'ল নেপাল তিব্বতৰ বিধ্বংসী বানত নিহত লোকৰ সংখ্যা 392লৈ বৃদ্ধি অসমৰ আবদ্ধ লোকৰ বাবে ৰাজ্যিক জৰুৰীকালীন নম্বৰ মুকলি গুজৰাটৰ মুখ্যমন্ত্ৰী উপমুখ্যমন্ত্ৰীৰ সৈতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৈঠক গুজৰাটৰ বিভিন্ন খণ্ডৰ প্ৰশাসনিক সফলতা অসমতো কাৰ্যকৰী কৰাক লৈ আলোচনা ৰাজ্যৰ জলসিঞ্চন ব্যৱস্থা সম্প্ৰসাৰিত কৰাৰ উদ্দেশ্যে চৰকাৰৰ অহা 5 বছৰত কমেও 7,000 কোটি টকা ব্যয়ৰ সিদ্ধান্ত দেশজুৰি ভাতৃ ভগ্নীৰ মাজৰ স্নেহ আৰু বিশ্বাসৰ পবিত্ৰ বান্ধোনৰ উৎসৱ ৰাখী বন্ধন উদযাপন আৰু ডিব্ৰুগড়ত য়োনেক্স ছানৰাইজ 74 সংখ্যক সদু অসম আন্তঃজিলা বেডমিণ্টন চেম্পিয়নশ্বিপ আৰম্ভ। নমস্কাৰ, পুৱা আঞ্চলিক বাতৰিৰ সৈতে মই কুমাৰ ডেভিড দাস। নেপাল তিব্বতৰ বিধ্বংসী বানত নিহত লোকৰ সংখ্যা 392লৈ বৃদ্ধি পাইছে আৰু বানৰ পাছৰে পৰা দেশ দুখনত 1400

0: 68 লোক সন্ধানহীন হৈছে। প্ৰাপ্ত বাতৰি অনুসৰি নেপালত 389 আৰু তিব্বতত 3 লোকে প্ৰাণ হেৰুৱাইছে। একেদৰে বাৰৰ পাছৰে পৰা নেপালত 910 আৰু তিব্বতত 558 লোক সন্ধানহীন হৈ আছে। উদ্ধাৰকাৰী দলে নৈৰ পাৰ আৰু যোগাযোগ বিচ্ছিন্ন হৈ পৰা বস্তি এলেকাসমূহত অভিযান চলাই আছে। অঞ্চলটো এতিয়াও বিপদৰ পৰা মুক্ত হোৱা নাই। ভোটেকোশি নৈৰ উৎপত্তিস্থলত নতুনকৈ হ্ৰদৰ সৃষ্টি হৈছে আৰু এই হ্ৰদ ভাঙি প্ৰবল সোঁতেৰে পুনৰ পানীৰ ঢল নামি অহাৰ আশংকা সৃষ্টি হৈছে। এনে হলে পৰিস্থিতি অধিক ভয়াৱহ হ'ব পাৰে আৰু উদ্ধাৰ অভিযানত ব্যাঘাত জন্মিব পাৰে। নেপালৰ সুৰক্ষা বাহিনীয়ে বৰ্তমানলৈকে প্ৰভাৱিত এলেকাৰ পৰা 800ৰো অধিক লোকক উদ্ধাৰ কৰিছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে নেপালত সন্ধানহীন হোৱা লোকসকলৰ ভিতৰত 290 ভাৰতীয় নাগৰিক আছে বুলি প্ৰকাশ কৰিছে। নতুন দিল্লী মহলে জলবিদ্যুৎ প্ৰকল্পত কৰ্মৰত শ্ৰমিক আৰু বিভিন্ন ৰাজ্যৰ পৰ্যটকসকলৰ সুমূত্ৰ উলিয়াবলৈ অভিযান তীব্ৰতৰ কৰি তুলিছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে কৈছে যে চুবুৰীয়া ৰাষ্ট্ৰখনৰ বান প্ৰভাৱিত এলেকাত আৱদ্ধ হৈ পৰা ভাৰতীয় নাগৰিকসকলৰ অৱস্থা আৰু কল্যাণ নিশ্চিত কৰাৰ বাবে যুদ্ধকালীন ক্ষীপ্ৰতাৰে প্ৰয়াস চলাই থকা হৈছে। তেওঁ কয় যে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে নেপালৰ বিভিন্ন মন্ত্ৰালয় ভৱন সংস্থা আৰু সংশ্লিষ্ট কৰ্তৃপক্ষসমূহৰ সৈতে যোগাযোগ ৰক্ষা কৰি আছে। বিদেশ মন্ত্ৰালয়ে লগতে নিখোজ হৈ থকা লোকসকলক বিচাৰি উলিয়াই আৰু উদ্ধাৰ অভিযানত সহায় কৰাৰ উদ্দেশ্যে অহৰ্নিশে খোলা থকা এটা নিয়ন্ত্ৰণ কক্ষ মুকলি কৰিছে। ভাৰতে বৰ্তমানলৈকে 84 লোকক উদ্ধাৰ কৰিছে। ইয়াৰ ভিতৰত ত্ৰিশুলী 1 জলবিদ্যুৎ প্ৰকল্পৰ 63 শ্ৰমিক আৰু তামিলনাডুৰ 21 ব্যক্তি আছে। অসম চৰকাৰেও বানৰ ফলত নেপাল আৰু তিব্বত সীমান্তত আবদ্ধ হৈ পৰা ৰাজ্যৰ লোকসকলৰ সহায়ৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। নতুন দিল্লীস্থিত অসম ভৱনে বিপদগ্ৰস্ত অসমৰ লোকসকলৰ বাবে কেইবাটাও জৰুৰীকালীন নম্বৰ মুকলি কৰি সহায় যোগাযোগ সমন্বয় আৰু তথ্য সংগ্ৰহৰ ব্যৱস্থা কৰিছে। কালি অসম ভৱনৰ আৱাসিক আয়ুক্তৰ কাৰ্যালয়ে এখন জাননীযোগে নেপালত আবদ্ধ হৈ থকা অসমৰ লোকসকলক যিকোনো সহায়ৰ বাবে ভৱনৰ সৈতে পোনপটীয়াকৈ যোগাযোগ কৰিবলৈ আহ্বান জনাইছে। আবদ্ধ লোকসকলক 91-010-89151 আৰু 95-375-7206-89205-7050507 নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনোৱা হৈছে। ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনীয়েও নেপালত সন্ধানহীন আবদ্ধ বা যোগাযোগ বিচ্ছিন্ন হৈ থকা অসমৰ লোকৰ বাবে জৰুৰীকালীন টোল ফ্ৰী নম্বৰ মুকলি কৰিছে। এই অনুসৰি আবদ্ধ হৈ থকা লোকৰ পৰিয়ালবৰ্গই 1070-1079-112 এই নম্বৰত ফোন কৰি ৰাজ্যিক জৰুৰীকালীন নিয়ন্ত্ৰণ কক্ষৰ সৈতে যোগাযোগ কৰিবলৈ কোৱা হৈছে। গুজৰাট চৰকাৰে গ্ৰহণ কৰা সফল আৰু উন্নত প্ৰশাসনিক কাৰ্যপন্থা অধ্যয়ন কৰি অসমত ৰূপায়ণ কৰাৰ লক্ষ্যৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেল আৰু উপ মুখ্যমন্ত্ৰী হৰ্ষ সাংভিৰ সৈতে এখন গুৰুত্বপূৰ্ণ বৈঠকত অংশগ্ৰহণ কৰে। এই সন্দৰ্ভত সামাজিক মাধ্যমত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় যে গুজৰাটৰ মুখ্যমন্ত্ৰী আৰু উপ মুখ্যমন্ত্ৰীৰ সৈতে বিভিন্ন খণ্ডৰ প্ৰশাসনিক সফলতা আৰু সেইসমূহ অসমত কিদৰে কাৰ্যকৰী কৰিব পাৰি সেই সন্দৰ্ভত বিতং আলোচনা কৰা হয়। সুশাসন আৰু জনকল্যাণমূলক সেৱাৰ ক্ষেত্ৰত গুজৰাটে গ্ৰহণ কৰাৰ ৰূপৰেখা আৰু অভিজ্ঞতা অসমৰ উন্নয়নমূলক কাম কাজ অধিক শক্তিশালী কৰাৰ ক্ষেত্ৰত সহায়ক হ'ব বুলি ডঃ শৰ্মাই উল্লেখ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে গুজৰাট চৰকাৰৰ আতিথ্যৰো শলাগ লয়।
1: का बेस्ट प्रैक्टिस गवर्नेंस पॉलिसीज फाइनेंशियल मैनेजमेंट जीएसटी कलेक्शन ये सारा मामला में सारे इश्यूज में गुजरात देश को नेतृत्व देते हैं। तो मैं आज मेरा वित्त मंत्री और असम का चीफ सेक्रेटरी बाकी सारे ऑफिसर्स को लेके आए, मुख्यमंत्री जी से भी मुलाकात हुआ और हर्ष भाई का कॉन्फ्रेंस रूम में बैठ के पूरा तमाम जो बेस्ट प्रैक्टिसेस है इसका बारे में समझने का कोशिश किया, सीखने का कोशिश किया और जो भी संभव होगा असम में इम्प्लीमेंट करने का भी कोशिश करूंगा। यही मुद्दा सामने रख के 2-3 घंटा हर्ष भाई का साथ बिताया।
0: চৰকাৰে ৰাজ্যৰ জলসিঞ্চন ব্যৱস্থা অধিক ফলপ্ৰসূ আৰু সম্প্ৰসাৰিত কৰাৰ উদ্দেশ্যে অহা 5 কমেও 7,000 কোটি টকা ব্যয়ৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। জলসিঞ্চন খণ্ডৰ দ্ৰুত উন্নয়ন আৰু কৃষিভূমিৰ জলসিঞ্চনৰ পৰিসৰ বৃদ্ধিৰ লক্ষ্যৰে কালি জনতা ভৱনত অনুষ্ঠিত কৃষি আৰু জলসিঞ্চন বিভাগৰ এখন উচ্চস্তৰীয় বৈঠকত এই সিদ্ধান্ত লোৱা হয়। বৈঠকত অংশ লৈ মন্ত্ৰী পীয়ুষ হাজৰিকাই বিগত 5 বিভাগটোৰ বাবে প্ৰায় 2,500 কোটি টকা আবণ্টন কৰা হৈছিল যদিও এইবাৰ অধিক পুঁজি বিনিয়োগেৰে ৰাজ্যৰ সৰহভাগ কৃষিভূমি জলসিঞ্চনৰ আওতালৈ অনাৰ পৰিকল্পনা কৰা হৈছে বুলি সদৰি কৰে। এই ক্ষেত্ৰত আঁচনি ৰূপায়ণৰ মন্থৰ গতি বা বিষয়া অভিযন্তাৰ গাফিলতিৰ বাবে পুঁজি অব্যৱহৃত হৈ ৰোৱা কাৰ্য কোনোপধ্যেই সহ্য কৰা নহয় বুলি তেওঁ সকীয়াই দিয়ে। মন্ত্ৰীগৰাকীয়ে লগতে সৰু আঁচনিৰ পৰিৱৰ্তে 200 কোটি টকা মুঠ ব্যয়ৰ 40 বৃহৎ আঁচনি প্ৰস্তুত কৰিবলৈকো নিৰ্দেশ দিয়ে। বৈঠকত 50 কোটি টকীয়া উত্তোলিত জলসিঞ্চন ব্যৱস্থাত অপ্ৰয়োজনীয় ইনটেক পইণ্ট আঁতৰাই ব্যয় হ্ৰাস কৰা আৰু অধিক বিতৰণ স্থান স্থাপনৰ সিদ্ধান্ত লোৱা হয়।

0: কুমাৰ শৰ্মাৰ সৈতে।
1: নেপালৰ শেহতীয়া বান পৰিস্থিতি, নিৰুদ্দিষ্টসকলৰ মাজত বহু ভাৰতীয়, অসম তথা উত্তৰ পূবতো পুনৰ বানৰ আশংকা, দাম বৃদ্ধিক লৈ সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিবেদকে ধৰি বিভিন্ন বা বাতৰিয়ে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাত স্থান লাভ কৰিছে। আকস্মিক বানৰ ফলত নেপালৰ বৃহৎ অঞ্চল তছনছ হৈ পৰাৰ পাছত এতিয়া নৈৰ পলস আৰু ধবংসস্তূপৰ মাজৰ পৰা ইটোৰ পিছত সিটো মৃতদেহ উদ্ধাৰ হোৱাৰ এটা বাতৰি দৈনিক অসম কাকতে নেপালৰ ধবংসস্তূপত মৃতদেহৰ দম শিৰোনামেৰে প্ৰকাশ কৰিছে। একেটা বাতৰিক দৈনিক জনমভূমি, দৈনিক অগ্ৰদূতসহ প্ৰায় আটাইকেইখন কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। গুৱাহাটীৰ ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান আৰু ইনষ্টিটিউট অৱ এডভান্স ষ্টাডি ইন ছায়েন্স এণ্ড টেকনলজিৰ এদল গৱেষকে কেমোথেৰাপীৰ বিকল্প হিচাপে ব্যৱহাৰ কৰিব পৰা এবিধ ঔষধ প্ৰস্তুত কৰাৰ কামত ব্ৰতী হৈ পৰাৰ এটা ইতিবাচক বাতৰি অসমীয়া প্ৰতিদিন কাকতে কেন্সাৰৰ কেমোথেৰাপীৰ বিকল্প চিকিৎসা হ'ব RK251 শিৰোনামেৰে প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। নিয়মীয়া বাৰ্তা কাকতে কংগ্ৰেছ দলৰ বাবে দেশত আজিলৈকে উমৈহতীয়া দেৱানী বিধি বলবৎ হোৱা নাই বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি কৰা মন্তব্যৰ জেৰ টানি এটা বাতৰি আলোকচিত্ৰসহ বক্স বাতৰি হিচাপে প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে খেলো ইণ্ডিয়া কাৰ্যসূচীৰ অধীনত কালি অসমৰ 70খন শিক্ষানুষ্ঠানসহ দেশৰ কেইবাখনো শিক্ষানুষ্ঠানৰ ছাত্ৰ ছাত্ৰীৰ সৈতে অনলাইন যোগে মত বিনিময় কৰি 2036 চনৰ অলিম্পিকত ভাৰতৰ ব্যাপক অংশগ্ৰহণ আৰু অধিক পদক অৰ্জন নিশ্চিত কৰাত বিশেষ গুৰুত্ব আৰোপ কৰাৰ এটা বাতৰি আমাৰ অসম কাকতে অলিম্পিকত আৰু মেডেল লাগে যুৱ প্ৰজন্মক আবদাৰ প্ৰধানমন্ত্ৰীৰ শিৰোনামেৰে প্ৰথম পৃষ্ঠাত স্থান দিছে। নেপালৰ বানৰ পাছৰে পৰা কমেও 290 জন ভাৰতীয় নাগৰিক সন্ধানহীন হৈ থকা আৰু বানৰ ফলত 200 জন আবদ্ধ হৈ থকাৰ বাতৰিক দি আছাম ট্ৰিবিউন কাকতে এটলিষ্ট 290 ইণ্ডিয়ানছ মিছিং 200 ষ্ট্ৰেণ্ডেড শিৰোনামেৰে গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। দ্য চেণ্টিনেল কাকতে অসম চৰকাৰে নেপালত আবদ্ধ ৰাজ্যৰ লোকসকলৰ বাবে হেল্পলাইন নম্বৰ মুকলি কৰাৰ বাতৰিক প্ৰথম পৃষ্ঠাত স্থান দিছে। আহক এতিয়া পুনৰ বাতৰি মাজলৈ উভতি যাওঁ।
0: ধন্যবাদ ৰূপ। অসম বেডমিণ্টন সন্থাৰ তত্বাৱধানত আৰু ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত কালিৰে পৰা ডিব্ৰুগড়ত য়োনেক্স ছানৰাইজ 74 সংখ্যক সদৌ অসম আন্তঃজিলা বেডমিণ্টন চেম্পিয়নশ্বিপ অনুষ্ঠিত হৈছে। 2 ছেপ্টেম্বৰলৈকে হ'বলগীয়া প্ৰতিযোগিতাখন কালি কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে উদ্বোধন কৰে। স্থানীয় বতৰ, আগলি বতৰ অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে 2 এজাক বৰষুণ আৰু বিজুলী ঢেৰেকনি হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটী তাপমাত্ৰা সৰ্বোচ্চ 35 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 27 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। নেপাল তিব্বতৰ বিধ্বংসী বানত নিহত লোকৰ সংখ্যা 392লৈ বৃদ্ধি, অসমৰ আবদ্ধ লোকৰ বাবে ৰাজ্যিক জৰুৰীকালীন নম্বৰ মুকলি। গুজৰাটৰ মুখ্যমন্ত্ৰী উপমুখ্যমন্ত্ৰীৰ সৈতে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ বৈঠক, গুজৰাটৰ বিভিন্ন খণ্ডৰ প্ৰশাসনিক সফলতা অসমতো কাৰ্যকৰী কৰাক লৈ আলোচনা। ৰাজ্যৰ জলসিঞ্চন ব্যৱস্থা সম্প্ৰসাৰিত কৰাৰ উদ্দেশ্যে চৰকাৰৰ অহা 5 বছৰত কমেও 7,000 কোটি টকা ব্যয়ৰ সিদ্ধান্ত। দেশজুৰি ভাতৃ ভগ্নীৰ মাজৰ স্নেহৰ বিশ্বাসৰ পবিত্ৰ বান্ধোনৰ উৎসৱ ৰাখী বন্ধন উদযাপন। আৰু ডিব্ৰুগড়ত য়োনেক্স ছানৰাইজ 74 সংখ্যক সদৌ অসম আন্তঃজিলা বেডমিণ্টন চেম্পিয়নশ্বিপ আৰম্ভ। পুৱা আঞ্চলিক বাতৰিত আজি ইমানেই। খন্তিৰ পাছতে জিলাৰ ৰেহৰূপ আৰু দিনৰ 11 বজাত বাতৰি শুনিবলৈ পাব।

লোকপিয়লৰ প্ৰথম পৰ্যায় গৃহ তালিকা আৰু গৃহপিয়ল অৰ্থাৎ আপোনাৰ ঘৰৰ গণনা হ'ব। আহক আপোনাৰ সহযোগিতাৰ দ্বাৰা ইয়াক সফল কৰোঁ আৰু বিকশিত ভাৰত 2047ৰ দিশে আৰু এটা খোজ আগবাঢ়ো।

0: লোকপিয়লৰ প্ৰথম পৰ্যায় গৃহ তালিকা আৰু গৃহপিয়ল অৰ্থাৎ আপোনাৰ ঘৰৰ গণনা হ'ব। আহক আপোনাৰ সহযোগিতাৰ দ্বাৰা ইয়াক সফল কৰোঁ আৰু বিকশিত ভাৰত 2047ৰ দিশে আৰু এটা খোজ আগবাঢ়ো।
1: QR কোড স্ক্যান কৰক, 5000 টকা কেশবেক পাওক। বাহ, আৰু কি লাগে?
2: পছিলে UPI পিন কেৱল পইচা পঠিয়াবলৈ দিব লাগে।
3: RBI এ কয়,
4: জানি ৰক, সতৰ্ক হৈ ৰক।

0: so ang ding long pan pina bang nitong pan mongol rong pipen kilun pon asong son lunjir rot parju pon ikji lapenan para sa tami pina plamjir ang ding long pan ang nitong karbi aham panglong choki chokam labang so putak long kam teron pen kitoko alhamjir ang nitong pan parju pon ikji Karbia jai mek long pen, pinap kirat ka parju ponji ke lapuan hen lo. Lake Akashwani Guwahati Mahabau. Adun tu ke pini cihut ciput alam jir. Ka parju ponang deng long pen, pini lunse pi robina kropi pen ka cihut ciput pon alam jir arju iksinang. Labang so cihut ciput alam kangdur ponabang cintong hansi. Labang so cihu cipu dalam jir ladar ngitung Akashwani Guwahati Mahabahu karbiya jai mekalong pen Aprang zitame kirot kapacitak pon tang lo Tang de pinile tot zitame Labang so cihu cipu dalam jir arju pon tu iksinang
1: Lake Akashwani Guwahati FM Mahabahu Pinile tak studio long litum Karbiyang bong pen anong gacit hangklong alun sepi Sang pi robina kropi apan studio loan phaponsi alang lipen chihu chiput panji apansi katisik padupuniklo lasi aprangsi alang lipan chitame alang lilapu anasai keong angbong pen chitame alang li dak studio loan ke bangapot alang lipan kachuru pajir puniklo lapen ke nilatum ahin pen chitame alang lipan kardom pajir puniklo kardom ni
2: kardom
1: ni nang lipan chihu chiput panji alamjir ke nilatum kechengsi nang lipen nang lihin pen kachini pon kangtung ke nang li lapuson lun kiluna nathu nali ningke ha ba lun sepi ke manji pu nangli ake mangke do ha bihek pen ma mate koloso arta pen sinangli laso ahina nat nangli kamatha damiklo
2: o nili ke bihek pen se labangso ke mang do la pen nili ning hang pik lun kilun ke kan lapuson ahin bang nili bihek pen pusa min nili ning hang pik la pen nili rong jui bom jir pojir pen jui bom bahut pusita mini dike lun kilun ban sigi jui jui la pen kan bom lun bom lo pusan se ning je parong bom dam bom san se jir pojir pidum ben jui bom ini nili ning hang pik bihek pen ta la pen la bihek hot ke la po la sarbura sar pidum ta me timo nang than ji hijab nang ja ver pen pusan me pu hong je tai ciklo ke klar hot ke sang pusan do do mati di আসন হুত পিসামে নিলিগে তেমো আরজুপ তেমো আরজুদেত পেন পুসিতামে নিলিগে লাল লুন লুন সি লুন রং তিতিলো নিলি নিং হাং পি গমার হেদি
1: নেলা আতেমো বেন মাসি আলু না পিন জয়েন্ট দেট সম
2: ও লাসন লো আমাতি লা পুসন ওয়াং বম ওয়াং বম আমাতি ইনকে লা আলং আলং ফাংশন লাহাই পাদু পন আমাতি ইনকে নিলি ইক নিলি ফানাং চিনি ল নিলি বং lun kilun ke kana ning hang pik la bosan lo amasi nili ke nili ek pen se la pu nili ga da wan pen la bosan si dun bom amasi along along function ko nama ke do la son si mane guitar si chot won lok po mandolin la son pon po la sin lun dun bom la bosan
1: nang li ek si nang li phan bang ke la pu nang ja pon lin la tang den nang li ga men bang che tham pon igi ma
2: nili ga men bang ke long synchro long synchro
1: tang te ni la pu son nang li ek nang ja pon pen si nang li la pu function son my p long arong je long kilun bang cheng ilo nang li ra da phan la pu ke cheng si ka pa jo lun nali ning do imala
2: দো কিছুমান মানে নীলি ফার্স্ট কেলা স্টেজ লং গালু দুন দুন আহোদা বাংকে নীলি গ্রুপ সং লং সিলু নুন দুন গ্রুপ সং পেন নীলি সিঙ্গুল কিলু জি ফান্তালি নীলি নিং হাং পিক আমার চে লাপু নীলি ইক ফান পুল নি লুঞ্জি নি নুয়েট কিলু না লুন লুঞ্জি ইক পু আমার চে
3: নমস্কাৰ আকাশবাণী গুৱাহাটীৰ বিয়লি চাৰি বজাৰ মুখ্য বাতৰিৰ সৈতে মই বৰষা শৰ্মা নেপাল তিব্বতৰ বিধ্বংসী বানত মৃত্যু হোৱা লোকৰ সংখ্যা 469লৈ বৃদ্ধি হৈছে বানৰ পাছৰে পৰা দেশ দুখনৰ সীমান্তৰ দুয়োপাৰে 1545গৰাকী লোক সন্ধানহীন হৈ আছে দেশৰ আন ঠাইৰ লগতে অসমতো আজি ভাতৃ ভগ্নীৰ মাজৰ স্নেহ আৰু বিশ্বাসৰ পবিত্ৰ বান্ধোনৰ উৎসৱ ৰাখী বন্ধন উদযাপন কৰা হৈছে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি বিয়লি

প্ৰথম পৰ্যায়ত গৃহতালিকা আৰু গৃহপিয়ন অৰ্থাৎ আপোনাৰ বাসগৃহৰ গণনা কৰা হ'ব। আহক নিজৰ অংশগ্ৰহণেৰে ইয়াক সফল কৰোঁ। প্ৰতিজন ব্যক্তি সংযুক্ত হওক, প্ৰতিটো ঘৰ সংযুক্ত হওক আৰু দেশ আগুৱাই যাওক। লোকপিয়ল 2027, আমাৰ লোকপিয়ল, আমাৰ বিকাশ।

0: आज देश में हर एक सेकंड में होते हैं 1 करोड़ रुपए के यूपीआई पेमेंट्स और हैं 81 करोड़ से ज्यादा यूपीआई पेमेंट पॉइंट्स।
1: स्ट्रीट वेंडर से लेकर आपकी गाड़ी के शोरूम तक आपकी सारी पेमेंट सिर्फ एक क्यूआर कोड स्कैन करके हो जाती है।
0: यूपीआई के 10 साल डिजिटल आत्मनिर्भर बेफिक्र।
2: Indian Air Force invites eligible boys and girls from all islands of Andaman and Nicobar to join as Agnivir Vayu in OS stream. Open recruitment rally planned at Netaji Stadium, Rajiv Gandhi Nagar, Sri Vijayapuram from 31st August to 7th September 2026. For details, visit www.iefrecruitment.edcil.co.in.
3: Meri bank hamesha mere saath chalti hai. Subah uthti hu to paise jama kar aati hai. Customers zyada ho jate hain to pura galla sambhal leti hai. आधी रात को भी उठा के बताती है कि मैडम लक्ष्मी फल भंडार का पेमेंट आ गया है। जनधन बैंक खाता क्या मिला? मुझे तो उंगलियों के छोर पर बीमा, पेंशन, डीबीटी सारी बैंकिंग सुविधाएं मिल गई हैं।
4: 12 साल में 59 करोड़ जनधन खाते खुले, जिसमें 56% खाते तो सिर्फ महिलाओं के हैं। पीएम जनधन योजना के 12 साल, ज्यादा बचत, ज्यादा काम।
5: এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ প্ৰধান বাতৰিসমূহৰ ভিতৰত আছে, নেপাল তিব্বতৰ বিধ্বংসী বানত মৃত্যু হোৱা লোকৰ সংখ্যা 547লৈ বৃদ্ধি, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ আমিনগাঁৱত ৰাষ্ট্ৰীয় সাঁতোৰ উৎকৰ্ষ কেন্দ্ৰ উদ্বোধন, অহা 27 অক্টোবৰত গুৱাহাটীৰ পৰা বেংককলৈ পোনপটীয়া বিমান সেৱা আৰম্ভ, গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাৰোহৰ উদ্বোধনী সত্ৰত অংশ লৈ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ বেগুৰ ছাত্ৰ ছাত্ৰীসকলক পৰিৱৰ্তিত বিশ্বৰ সৈতে খাপ খুৱাই আগবাঢ়ি যাবলৈ আহ্বান, আৰু অসমৰ উমা ছেত্ৰী আৰু জিন্তিমণি কলিতাৰ অষ্ট্ৰেলিয়া এ দলৰ বিৰুদ্ধে হ'বলগীয়া শৃংখলাৰ বাবে ভাৰতীয় মহিলা ক্ৰিকেটৰ এ দলত স্থান লাভ। নমস্কাৰ, বাতৰিৰ সৈতে মই সংগীতা শৰ্মা আৰু মোৰ সৈতে আছে ডলি দেৱী। এতিয়া শুনক বিতং বাতৰি। নেপাল তিব্বতৰ বিধ্বংসী বানত মৃত্যু হোৱা লোকৰ সংখ্যা 547লৈ বৃদ্ধি পাইছে। বানৰ পাছৰে পৰা দেশ দুখনৰ সীমান্তৰ দুয়োপাৰে 1545গৰাকী লোক সন্ধানহীন হৈ আছে। উদ্ধাৰকাৰী দলে নৈৰ পাৰ আৰু যোগাযোগ বিচ্ছিন্ন হৈ পৰা বস্তি এলেকাসমূহত অভিযান চলাই আছে। ইপিনে ভূটেকুচি নৈৰ উৎপত্তিস্থলৰ সমীপত নতুনকৈ হ্ৰদৰ সৃষ্টি হোৱাক লৈ উত্তেজনাই বিৰাজ কৰিছে। এই হ্ৰদৰ পাৰ ভাঙি প্ৰবল সোঁতেৰে পুনৰ পানীৰ ঢল নামি আহিলে পৰিস্থিতি অধিক ভয়াৱহ হোৱাৰ লগতে উদ্ধাৰ অভিযান ব্যাহত হোৱাৰ আশংকা কৰা হৈছে। নেপালৰ সুৰক্ষা বাহিনীয়ে বৰ্তমানলৈকে প্ৰভাৱিত এলেকাৰ পৰা 800ৰো অধিক লোকক উদ্ধাৰ কৰিছে। ভাৰতেও উদ্ধাৰ আৰু সাহায্য অভিযান অব্যাহত ৰাখিছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে জনোৱা মতে 290গৰাকী ভাৰতীয় লোকৰ সৈতে এতিয়াও কোনো ধৰণৰ যোগাযোগ হোৱা নাই। ভাৰতে বৰ্তমানলৈকে ত্ৰিশুলী জলবিদ্যুৎ প্ৰকল্পত কৰ্মৰত 63জন শ্ৰমিক আৰু তামিলনাডুৰ 21জন লোকসহ মুঠ 84জন ভাৰতীয় লোকক উদ্ধাৰ কৰিছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে আজি নেপালত চলি থকা উদ্ধাৰ আৰু সাহায্য অভিযানৰ বিষয়ে আলোচনা কৰে। এটা বাৰ্তাত ডঃ জয়শংকৰে কয় যে কাঠমাণ্ডু আৰু বেইজিঙত থকা ভাৰতীয় দূতাবাসে ঠাই দুখনত থকা ভাৰতীয় লোকৰ বিষয়ে সবিশেষ জনাইছে। বিদেশ মন্ত্ৰালয়ে লগতে নিখোজ হৈ থকা লোকসকলক বিচাৰি উলিওৱাৰ বাবে

0: আৰু উদ্ধাৰ অভিযানত সহায় কৰাৰ উদ্দেশ্যে অহৰ্নিশে খোলা থকা এটা নিয়ন্ত্ৰণ কক্ষ মুকলি কৰিছে। ইপিনে দক্ষিণ পশ্চিম চীনৰ ছিচুৱান প্ৰদেশত আজি অহা 5.1 প্ৰাবল্যৰ ভূমিকম্পৰ পাছত নেপালত পুনৰ আকস্মিক বানৰ আশংকাই দেখা দিছে। কৰ্তৃপক্ষই ত্ৰিশুলী অঞ্চলৰ পৰা লোকসকলক আঁতৰি যাবলৈ নিৰ্দেশ দিছে। নেপালৰ আৰক্ষীয়ে জনোৱা মতে তিব্বতৰ ফালে থকা এটা বান্ধ পুনৰ ভাঙি যোৱাৰ ফলত এই অঞ্চলৰ আৱাসী নিৰাপত্তাৰক্ষী তথা উদ্ধাৰ কৰ্মীসকলক নিৰাপদ স্থানলৈ স্থানান্তৰৰ বাবে আহ্বান জনোৱা হৈছে। জলস্তৰ পুনৰ বৃদ্ধি পোৱাৰ ফলত ত্ৰিশুলী আৰু ৰাছোৱাৰ মাজত চলি থকা পথ নিৰ্মাণৰ কামো বন্ধ কৰি দিয়া হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি আমিনগাঁৱৰ সাঁতোৰ প্ৰকল্পস্থিত ৰাষ্ট্ৰীয় সাঁতোৰ উৎকৰ্ষ কেন্দ্ৰ উদ্বোধন কৰে। অত্যাধুনিক সুবিধাযুক্ত এই কেন্দ্ৰটো উদ্বোধন কৰি ডঃ শৰ্মাই ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসৰ প্ৰাক্ষণত এই ছুইমিং পুলটো খেলুৱৈসকলৰ বাবে উৎসৰ্গা কৰি আনন্দ প্ৰকাশ কৰে। কিছুদিনৰ ভিতৰতে আমিনগাঁৱত এখন ক্ৰিকেট ষ্টেডিয়ামৰ নিৰ্মাণো সম্পূৰ্ণ হ'ব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ৰাজ্য চৰকাৰে 300 কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা এই ষ্টেডিয়ামখন 2027 চনত মুকলি কৰা হ'ব। অঞ্চলটোত ক্ৰীড়াৰ ক্ষেত্ৰত সকলো ধৰণৰ সুবিধা উপলব্ধ কৰাব পৰাকৈ যাৱতীয় ব্যৱস্থা লোৱা হৈছে বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। তেওঁ লগতে খেলুৱৈ আৰু প্ৰশিক্ষকসকলৰ থকাৰ সুবিধাৰ্থে হোষ্টেলৰ ব্যৱস্থা কৰা হৈছে বুলিও জানিবলৈ দিয়ে।
1: অসম চৰকাৰে প্ৰায় 50 কোটি টকা খৰচ কৰি আমাৰ আমিনগাঁৱত এই সুন্দৰ ছুইমিং পুলটো নিৰ্মাণ কৰি উলিয়াইছিলে। এই ছুইমিং পুলটো 50 মিটাৰ দৈৰ্ঘ্যৰ, 9টা লেন আছে আৰু ইয়াত 25 মিটাৰ দৈৰ্ঘ্যৰ ড্ৰাইভিং পুলৰো ব্যৱস্থা কৰা হৈছে। অলিম্পিক চাইজ ছুইমিং পুলৰ উপৰিও ৱাৰ্ম আপ, অনুশীলন পুলৰ লগতে পানী পৰিষ্কাৰ আৰু পৰিশোধনৰ আধুনিক ব্যৱস্থা, প্ৰসাধন কক্ষ, এডমিনিষ্ট্ৰেটিভ এৰিয়া, ষ্ট্ৰেংথ এণ্ড কণ্ডিশ্যনিং চেণ্টাৰ আদিৰ দৰে ইয়াত সুবিধা ৰখা হৈছে।
0: অনুষ্ঠানত ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ মন্ত্ৰী বিশ্বজিৎ দৈমাৰী আৰু সাংসদ বিজুলী কলিতা মেধি উপস্থিত থাকে। ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণৰ অধীনৰ এই কেন্দ্ৰটো 1309খন আসন বিশিষ্ট দৰ্শক গেলেৰীৰে সমৃদ্ধ। প্ৰকল্পটোত 50 মিটাৰ দৈৰ্ঘ্যৰ 9টা লেনযুক্ত মূল প্ৰতিযোগিতামূলক পুল আৰু 5 মিটাৰ গভীৰতাৰ ডাইভিং পুল অন্তৰ্ভুক্ত হৈ আছে। কেন্দ্ৰটোত 300 গৰাকী এথলীটৰ প্ৰশিক্ষণৰ সুবিধা থাকিব।
2: জৰুৰী জাননী, যদিহে নেপালৰ বানত আপোনাৰ কোনো আত্মীয় আবদ্ধ বা সন্ধানহীন হৈছে, তেখেতৰ সবিশেষ তথ্য তৎকালীনভাৱে ৰাজ্যিক জৰুৰীকালীন সঁহাৰি কেন্দ্ৰৰ টোল ফ্ৰী নম্বৰ 1070-1079 বা 112ত অৱগত কৰক। এই তথ্যই ভাৰত চৰকাৰক যোগাযোগ আৰু উদ্ধাৰত সহায় কৰিব।
3: অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ দ্বাৰা জনহিতাৰ্থে প্ৰচাৰিত।
0: গুৱাহাটীৰ পৰা ডুবাই আৰু আবুধাবিলৈ পোনপটীয়া বিমান সেৱা আৰম্ভ হোৱাৰ পাছত অহা 27 অক্টোবৰৰ পৰা থাইলেণ্ডৰ বেংককলৈও পোনপটীয়া বিমান সেৱা আৰম্ভ হ'ব। সামাজিক মাধ্যমৰ জৰিয়তে আজি এই কথা সদৰি কৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয় যে ইণ্ডিগ' বিমান সেৱাৰ জৰিয়তে গুৱাহাটীৰ পৰা বেংককলৈ পোনপটীয়া যোগাযোগ আৰম্ভ হ'ব। তেওঁ লগতে কয় যে এই পদক্ষেপৰ জৰিয়তে পৰ্যটন, বাণিজ্য আৰু ভ্ৰমণ খণ্ডত নতুন দিগন্ত মুকলি হ'ব। আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া পৰৱৰ্তী বাতৰি আগবঢ়াইছে ডলি দেৱীয়ে।
4: গুৱাহাটী বিশ্ববিদ্যালয়ৰ ডঃ মানিকান্ত কাকতি প্ৰেক্ষাগৃহত আজি গুৱাহাটী বিশ্ববিদ্যালয় ছাত্ৰ সমাৰোহৰ উদ্বোধনী সত্ৰ অনুষ্ঠিত হয়। বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ উদ্যোগত আয়োজিত এই সমাৰোহত শিক্ষামন্ত্ৰী ডাঃ অনুজ পেগু উপস্থিত থাকে। ডাঃ পেগুৱে তেওঁৰ ভাষণত কয় যে যুৱ সমাজে এখন শক্তিশালী, আত্মনিৰ্ভৰ আৰু বিকশিত ভাৰত গঢ়াত অগ্ৰণী ভূমিকা পালন কৰিব। তেওঁ শিক্ষাৰ্থীসকলক পৰিৱৰ্তিত বিশ্বৰ সৈতে খাপ খোৱা একবিংশ শতিকাৰ দক্ষতাৰে নিজকে প্ৰস্তুত কৰি তোলাৰ লগতে উন্নত প্ৰযুক্তি আৰু নতুন সম্ভাৱনাৰ ক্ষেত্ৰসমূহ অন্বেষণ কৰিবলৈ আহ্বান জনায়। অনুষ্ঠানৰ পাছত সাংবাদিকৰ আগত শিক্ষামন্ত্ৰীগৰাকীয়ে কয় যে শিক্ষাৰ্থীসকলক জ্ঞান, দক্ষতা আৰু উদ্ভাৱনী চিন্তাৰে সমৃদ্ধ হৈ উদ্যমী তথা নেতৃত্ব দিব পৰা প্ৰজন্ম হিচাপে নতুন ভাৰত নিৰ্মাণৰ বাবে সমৰ্পিত হবলৈ তেওঁ আহ্বান জনায়।
5: গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ একতাই হয় এটা ষ্টুডেণ্ট কনক্লেভ বা ছাত্ৰ সমাৰোহ আয়োজন কৰিছে, য'ত বেলেগ বেলেগ থেমৰ ওপৰত তেওঁলোকৰ বিভিন্ন সত্ৰ আছে। আজি মই উদ্বোধনী সত্ৰত মোৰ সতীৰ্থ বিধায়ক প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া আৰু উপাচাৰ্য ননীগোপাল মহন্তসহ মই ইয়াতে অংশগ্ৰহণ কৰোঁ আৰু মই মূলতঃ ছাত্ৰ ছাত্ৰীসকলক দ্য আৰ্ট অৱ লাৰ্ণিঙৰ ওপৰত

0: কেইটামান কথা তেওঁলোকৰ ওপৰত কওঁ আৰু প্ৰত্যেকে আমি আমাৰ নিজৰ জীৱন নাৱৰ গুৰি কথা নিজে ধৰিব লাগিব আৰু তাৰ কাৰণে নিজৰ জীৱনৰ পাৰ্পাছ প্ৰত্যেকে নিজে ঠেক কৰক আৰু বৰ্তমান যুগত 21st century স্কিল অতি গুৰুত্বপূৰ্ণ সি এটা বেচিক স্কিলছ হয় এইবিলাক।
1: ভাৰতীয় প্ৰযুক্তি প্ৰতিষ্ঠান মাদ্ৰাছৰ এটা দলে আজি সমগ্ৰ শিক্ষা অসমৰ কাৰ্যালয়ত এটা কৃত্ৰিম বুদ্ধিমত্তা চালিত উদ্ভাৱনীমূলক শৈক্ষিক মঞ্চ বোধন .ai প্ৰদৰ্শন কৰে। শিক্ষামন্ত্ৰী ডাঃ অনুজ পেগুৱে আজি এই কথা প্ৰকাশ কৰি কয় যে এই মঞ্চৰ জৰিয়তে শিক্ষকসকলে পাঠ পৰিকল্পনা, সমীক্ষা, বিশেষ শিক্ষণ তথা শ্ৰেণীকোঠাৰ অনুশীলনসমূহ কৃত্ৰিম বুদ্ধিমত্তাৰ সৈতে সম্পৃক্ত কৰি ল'ব পাৰিব। অহা বছৰৰ 31 মে'ৰ পূৰ্বে বোধন .ai সন্দৰ্ভত ৰাজ্যজুৰি প্ৰায় 1,00,000 শিক্ষকক প্ৰশিক্ষিত কৰা হ'ব বুলি শিক্ষামন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। ছাত্ৰ ছাত্ৰীৰ সৃষ্টিশীলতা আৰু বিজ্ঞান মনস্কতা বিকাশৰ উদ্দেশ্যে ডিমৌৰ ছেণ্ট মেৰিজ হাইস্কুলত আজি কলা বিজ্ঞান প্ৰদৰ্শনী ক্ৰেঅ' ভিজন 2026 অনুষ্ঠিত হয়। এই প্ৰদৰ্শনীত ছাত্ৰ ছাত্ৰীসকলে প্ৰস্তুত কৰা বিজ্ঞান, আৰ্হি, খাদ্য সামগ্ৰী, জাতি জনগোষ্ঠীৰ পৰম্পৰাগত সাজপাৰ, থলুৱা অপুৰুগীয়া সামগ্ৰীকে ধৰি বিভিন্ন সৃষ্টিশীল সামগ্ৰী প্ৰদৰ্শন কৰা হয়। প্ৰদৰ্শনীখনত অভিভাৱক, স্থানীয় ৰাজ্যৰ লগতে কাষৰীয়া অঞ্চলৰ বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী, শিক্ষক আৰু অধ্যক্ষসকলেও অংশগ্ৰহণ কৰে। উল্লেখযোগ্য যে আয়োজকসকলে পাঠ্যপুথিৰ জ্ঞানৰ পৰিসৰৰ বাহিৰলৈ গৈ শিক্ষাৰ্থীসকলক ব্যৱহাৰিক জ্ঞান, সৃষ্টিশীলতা আৰু উদ্ভাৱনী চিন্তাৰ সৈতে পৰিচিত কৰোৱাই এই প্ৰদৰ্শনীৰ মূল উদ্দেশ্য বুলি প্ৰকাশ কৰে। ৰাষ্ট্ৰীয় লোক আদালতৰ তৃতীয় সংস্কৰণ অহা 12 ছেপ্টেম্বৰত দেশজুৰি অনুষ্ঠিত হ'ব। লোক আদালতৰ প্ৰস্তুতি সন্দৰ্ভত হাতছিঙিমাৰীৰ জিলা আইন সেৱা প্ৰাধিকৰণে আজি বিয়লি এখন সংবাদমেলৰ আয়োজন কৰে। প্ৰাধিকৰণে জানিবলৈ দিয়া অনুসৰি লোক আদালতত দেৱানী, আপোচযোগ্য ফৌজদাৰী, চেক বাউন্স, পাৰিবাৰিক বিবাদ, মটৰ দুৰ্ঘটনাৰ ক্ষতিপূৰণ, বেংকৰ ঋণ তথা বিদ্যুৎ সম্পৰ্কীয় বিবাদ নিষ্পত্তি কৰা হ'ব। হাতছিঙিমাৰীত এইবেলি 12 ছেপ্টেম্বৰৰ পুৱা 9 বজাৰ পৰা তৃতীয় ৰাষ্ট্ৰীয় লোক আদালত অনুষ্ঠিত হ'ব। ফেকিমাৰীস্থিত জিলা আদালত চৌহদত অনুষ্ঠিত হ'বলগীয়া এই কাৰ্যসূচীত সহস্ৰাধিক গোচৰ নিষ্পত্তিৰ প্ৰস্তুতি চলাই থকা হৈছে। ইতিমধ্যে বাদী আৰু বিবাদী পক্ষলৈ লোক আদালতৰ দিনা হাজিৰ হোৱাৰ বাবে জাননী প্ৰেৰণ কৰা হৈছে। জিলা আইন সেৱা প্ৰাধিকৰণে সংশ্লিষ্ট সকলো পক্ষলৈ এই কাৰ্যসূচীত অংশগ্ৰহণৰ বাবে আহ্বান জনাইছে। যোৰহাট জিলা কৃষি বিভাগৰ উদ্যোগত কৃষি চক্ৰসমূহত ডিজিটেল প্ৰক্ৰিয়াৰে সাৰ ক্ৰয়ৰ সহজ আৰু সুসংগঠিত ব্যৱস্থা আজি আৰম্ভ হৈছে। ইয়াৰ জৰিয়তে কৃষকসকলে নিজৰ প্ৰয়োজন অনুসৰি বিভিন্ন সাৰ নিৰ্ধাৰিত পৰিমাণত ক্ৰয় কৰিব পাৰিব। প্ৰথমে কৃষকসকলে সাৰ ক্ৰয়ৰ পূৰ্বে আধাৰ OTP, EKYC, কৃষক পৰিচয় পত্ৰ আৰু ভূমিৰ তথ্য দাখিল কৰাটো বাঞ্ছনীয়। ইয়াৰ পাছত তেওঁলোকে কৃষিভূমিৰ প্ৰয়োজন অনুসৰি সাৰৰ প্ৰকাৰ আৰু পৰিমাণ নিৰ্ধাৰণ কৰি স্থানীয় অনুমোদিত সাৰ বিক্ৰেতাৰ দোকান বাছনি কৰিব পাৰিব। জনসাধাৰণক এই ডিজিটেল ব্যৱস্থাৰ সুবিধা গ্ৰহণ কৰি শৃংখলিতভাৱে সাৰ ক্ৰয় কৰিবলৈ জিলা কৃষি বিষয়াই আহ্বান জনাইছে। পৰৱৰ্তী বাতৰি শুনক সংগীতা শৰ্মাৰ পৰা।
2: ৰাজ্যৰ কেইবাখনো বিল পুনৰুদ্ধাৰ কৰাৰ লগতে মৎস্যপালন খণ্ডৰ উন্নয়ন ত্বৰান্বিত কৰাৰ উদ্দেশ্যে ছুইফ্ট শীৰ্ষক এটা প্ৰকল্পৰ পৰিকল্পনা কৰা হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত সবিশেষ সদৰি কৰিছে। ৰাজ্যৰ পৰম্পৰাগত পানীৰ উৎসসমূহৰ পুনৰুদ্ধাৰ কৰাৰ উদ্দেশ্যে গ্ৰহণ কৰা এই পৰিকল্পনাৰ জৰিয়তে স্থানীয় সম্প্ৰদায়সমূহৰ বাবে জীৱিকাৰ স্থায়ী উপায় সুনিশ্চিত কৰাৰো প্ৰয়াস কৰা হৈছে। এছিয়ান ডেভেলপমেণ্ট বেংকৰ সহযোগত 796.88 কোটি টকা ব্যয় সাপেক্ষে এই পৰিকল্পনাৰ অধীনত ৰাজ্যৰ 23খন জিলাৰ 71খন বিল পুনৰ উদ্ধাৰ কৰা হ'ব। এই পদক্ষেপৰ জৰিয়তে বাৰ্ষিক 6,000 মেট্ৰিক টন মৎস্য উৎপাদনৰ লক্ষ্য লোৱা হৈছে। ছুইফ্টৰ অধীনত মৎস্যজীৱীসকলৰ মাজত 300 শতাধিক মাছমৰীয়া নাও আৰু জাল বিতৰণ কৰা হ'ব। তদুপৰি নিয়োগৰ সুবিধা সুনিশ্চিত কৰাৰ বাবে 1,000 গৰাকী যুৱক যুৱতীক 50,000 টকাকৈ আৰ্থিক সাহায্য আগবঢ়োৱা হ'ব। এই প্ৰকল্পৰ অধীনত আত্মসহায়ক গোটসমূহৰ বাবে 100টা মৎস্য উৎপাদন গোট আৰু 30টা মৎস্য আহাৰ উৎপাদন গোট প্ৰতিষ্ঠা কৰা হ'ব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কাইলৈ শ্বিলঙত থকা আছাম ৰেজিমেণ্টৰ কেন্দ্ৰ পৰিদৰ্শন কৰিব। মুখ্যমন্ত্ৰীয়ে যুদ্ধ স্মাৰক ক্ষেত্ৰত উপস্থিত হৈ শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি তৰ্পণ কৰাৰ লগতে যুদ্ধ অনুশীলন প্ৰত্যক্ষ কৰিব। ডঃ শৰ্মাই অগ্নিবীৰসকলৰ লগতে তেওঁলোকৰ পৰিয়ালবৰ্গৰ সৈতেও মত বিনিময় কৰিব। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ উদ্যোগত আৰু ধেমাজি মহাবিদ্যালয়ৰ সহযোগত আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে বিকশিত ভাৰত অভিযানৰ অধীনত নিচামুক্ত যুৱ সমাজ আৰু বিকশিত ভাৰতৰ বাবে নতুন ৰক্তদাতা চিনাক্তকৰণ শীৰ্ষক এটা মাণ্ডলিক পৰ্যায়ৰ শিবিৰ অনুষ্ঠিত হৈছে। বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ডঃ পৰমানন্দ সোণোৱালে এই অনুষ্ঠান উদ্বোধন কৰে। তেওঁ বিকশিত ভাৰত গঢ়াৰ স্বাৰ্থত সকলোকে সহায় আগবঢ়াবলৈ আহ্বান জনায়। উল্লেখযোগ্য যে বিকশিত ভাৰত অভিযানৰ অংশ হিচাপে অনুষ্ঠিত হোৱা শিবিৰত লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱা উপস্থিত থাকি নিচামুক্ত যুৱ সমাজ আৰু বিকশিত ভাৰত গঢ়াৰ বাবে যুৱ সমাজক কুপ্ৰভাৱৰ বিৰুদ্ধে সজাগ কৰাৰ লগতে ৰক্তদানৰ দৰে মহান সমাজ সেৱামূলক কাৰ্যৰ প্ৰতি উৎসাহিত

কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰে। অসমৰ উমা ছেত্ৰী আৰু জিন্তিমণি কলিতাই অষ্ট্ৰেলিয়া এ দলৰ বিৰুদ্ধে হ'বলগীয়া সমাগত শৃংখলাৰ বাবে ভাৰতীয় মহিলা ক্ৰিকেটৰ এ দলত স্থান লাভ কৰিছে। প্ৰতিভাৱান খেলুৱৈ দুগৰাকীয়ে ভাৰতীয় এ দলত স্থান পোৱাৰ পাছতে ক্ৰীড়াপ্ৰেমী ৰাইজে অভিনন্দন জ্ঞাপন কৰিছে। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে খেলুৱৈ দুগৰাকীক শুভেচ্ছা জনায়। এটা বাৰ্তাত শ্ৰীসোণোৱালে কয় যে অসমৰ নাৰী শক্তিয়ে সুযোগ সম্ভাৱনাৰ নতুন দুৱাৰ মুকলি কৰিছে। দুয়োগৰাকী খেলুৱৈ যুৱ প্ৰজন্মৰ বাবে অফুৰন্ত প্ৰেৰণাৰ উৎস বুলি উল্লেখ কৰি তেওঁ অনাগত শৃংখলাটোৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে। কোকৰাঝাৰৰ মাগুৰমাৰী খেলপথাৰত অহা 9 ছেপ্টেম্বৰত বাওখুংগ্ৰী MLA কাপ ফুটবল প্ৰতিযোগিতাৰ উদ্বোধনী খেল আৰম্ভ হ'ব। কোকৰাঝাৰত আজি এখন সংবাদমেলত এই বিষয়ে প্ৰকাশ কৰি বাওখুংগ্ৰীৰ বিধায়ক ৰূপম চন্দ্ৰ ৰয়ে কয় যে যুৱচামক ক্ৰীড়াৰ প্ৰতি উৎসাহিত কৰা আৰু তেওঁলোকৰ মাজত ফুটবলৰ প্ৰসাৰৰ উদ্দেশ্যে এই প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। প্ৰতিযোগিতাত মুঠ 14টা দলে অংশগ্ৰহণ কৰিব বুলি তেওঁ জানিবলৈ দিয়ে। প্ৰতিযোগিতাত বিজয়ী দলক ট্ৰফিসহ 1,00,000 টকাৰ নগদ পুৰস্কাৰ আৰু ৰাণাৰ আপ দলক 50,000 টকাৰ নগদ পুৰস্কাৰ প্ৰদান কৰা হ'ব। প্ৰতিযোগিতাখন সফল কৰি তোলাৰ বাবে আয়োজকসকলে প্ৰস্তুতি অব্যাহত ৰাখিছে বুলি বিধায়কগৰাকীয়ে জানিবলৈ দিয়ে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটি পুনৰ এবাৰ। নেপাল তিব্বতৰ বিধ্বংসী বানত মৃত্যু হোৱা লোকৰ সংখ্যা 547লৈ বৃদ্ধি। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ আমিনগাঁৱত ৰাষ্ট্ৰীয় সাঁতোৰ উৎকৰ্ষ কেন্দ্ৰ উদ্বোধন। অহা 27 অক্টোবৰত গুৱাহাটীৰ পৰা বেংককলৈ পোনপটীয়া বিমান সেৱা আৰম্ভ। গুৱাহাটী বিশ্ববিদ্যালয় ছাত্ৰ সমাৰোহৰ উদ্বোধনী সত্ৰত অংশ লৈ শিক্ষামন্ত্ৰী ডঃ অনুজ পেগুৰ ছাত্ৰ ছাত্ৰীসকলক পৰিৱৰ্তিত বিশ্বৰ সৈতে খাপ খুৱাই আগবাঢ়ি যাবলৈ আহ্বান। আৰু অসমৰ উমা ছেত্ৰী আৰু জিন্তিমণি কলিতাৰ অষ্ট্ৰেলিয়া এ দলৰ বিৰুদ্ধে হ'বলগীয়া শৃংখলাৰ বাবে ভাৰতীয় মহিলা ক্ৰিকেটৰ এ দলত স্থান লাভ। সন্ধিয়াৰ আঞ্চলিক বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি সন্ধিয়া 7:10 বজাত শুনিবলৈ পাব।

0: অধ্যায়, আমাজ লোকপিয়ন, আমাজ বিকাশ।
1: লোকপিয়নৰ প্ৰথম পৰ্যায়ত গৃহতালিকা আৰু গৃহপিয়ন অৰ্থাৎ আপোনাৰ বাসগৃহৰ গণনা কৰা হ'ব। আহক নিজৰ অংশগ্ৰহণেৰে ইয়াক সফল কৰোঁ। প্ৰতিজন ব্যক্তি সংযুক্ত হওক, প্ৰতিটো ঘৰ সংযুক্ত হওক আৰু দেশ আগুৱাই যাওক। লোকপিয়ল 2027, আমাৰ লোকপিয়ল, আমাৰ বিকাশ।
2: লাকে আকাশবাণী ডিফু আদনছু কার্বি দেলং রেচিং হনালুন আং ডেং দাম থইলো না কে চেং সি আলুন আর জুইক থা সাংতি হিডি কে সে আস হাওয়ার আমায় তুম কিলুন আলুন আলুন আলাম থে কার্বি আংলং তো তাংটি আর জুইসে নাং লাবাংসো আলুন

0: লোকপিয়লৰ প্ৰথম পৰ্যায় গৃহ তালিকা আৰু গৃহপিয়ল অৰ্থাৎ আপোনাৰ ঘৰৰ গণনা হ'ব। আহক আপোনাৰ সহযোগিতাৰ দ্বাৰা ইয়াক সফল কৰোঁ আৰু বিকশিত ভাৰত 2047ৰ দিশে আৰু এটা খোজ আগবাঢ়ো।
1: রেডিও নাকার যদি হনারা আদন্থু দামথুই লন লাকে আসামিস লামার জান কালি আলুন আংদেন পেচেংসি আলুন আর্যেকা জুবিন কার্কিলুন লাবাংসো আলুন আলুন আলামথে আহে বা নাহে টুপনি তত্যাংটার জিসং লাবাংসো আলুন

0: অধ্যায়, আমার লোকপিয়ল, আমার বিকাশ।
1: লোকপিয়লৰ প্ৰথম পৰ্যায়ত গৃহতালিকা আৰু গৃহপিয়ল অৰ্থাৎ আপোনাৰ বাসগৃহৰ গণনা কৰা হ'ব। আহক নিজৰ অংশগ্ৰহণেৰে ইয়াক সফল কৰোঁ। প্ৰতিজন ব্যক্তি সংযুক্ত হওক, প্ৰতিটো ঘৰ সংযুক্ত হওক আৰু দেশ আগুৱাই যাওক। লোকপিয়ল 2027, আমাৰ লোকপিয়ল, আমাৰ বিকাশ।